0: 다 파이네 터지 럼보차 된다 된다리 된다 된다리도 나가 따차다 따차다 채워달라 로조 자 이제세 자 이제세 타데 드는가 총에서 어 주지대서 다 주대인들 드는가서 되는 하스다나라 다 레카리 아로서 레카 또 또 치원의 대화도 된다 되는 하도 어 슬림이 봐 dāni hādō nāng gōmō nī bā chī kā jāngā sūshū dō chī tā tō chiāng dā chī nī tūn tā tī tā ngā tō kā tā dāni hā sī tā ngā tō lē kā tā jī rā tī shī lē dā yā khuā tī tō shī
1: lē tī tō nī jā jā shī
0: tā yō lē rē tā ngā tō sī tā quān jā sī tā
1: quān jī tāk
0: ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu ta gu mu chalan te ne shipa ma ze koro ka ta tano lu su te ko jino te sepa tende ra shi ta tende ra ri ta nan ra ina tende ra ta na ta darin ha ne ta nan gomo ni pa sa sha dai ho te do na ta pa jin ra ina shema ka sa sha ro
1: ri
0: shema sa sha ta ta ti ka dong ko yu te ta na te sa yo po me ga ta ke la la ho te do ta chalan te ta sho da zo ho te do ta na ya ka dai ho te do chapa baji mo ba ta chapa ba na ta na chlo to tende ra ju pa chalan te ne she chen bo shi shu tende ra ho te do nga ro dai na nani tana ni to ni she tsanga lo tana jada dumba chare jada dumba chare ni tana ni ka da nang go mo shok sa sho la ta no hi no chen bo ba ji ba to no chen bo ba ji la tana chalan te ne she chen bo shu tana dan tsin chu se sun ba che ge ne zo le hu zo ka po ji da ga zo shi le ji ja ji ge cai sai ji ja ji ge cai shuo le de na da jiao lao de ne xie qian bo chun jiao lao de ge de ko zhe de le da min kuo de le ruo ji de le da mo xie de min kuo pa la le da guo cha gong ge se dan ge duo le
1: de
0: dan ge ge zo le hu ge dan ge zo luo ni ju zhou ruo luo ni lu luo ni xie zang ga zha run qi de ne da zhen de ge zo tsin chu se sun ba ge de na le su jiao lao de le da su xue xi ba de dan me na qian bo ba na qian bo ba zhe de deng ge zo ge 그라이나 지서로 다 코 정원한테 소셔서 이제 감모 때는 뭐 친구 반 친이라 해가지고 지서로 나도 빠따디를 뜻다 대체제 미리바 미리타데 뜻다가서 어 그땅 프라라다 친 저서 숨바기는 지레자 된 디신이마 단 저서 존이 차례던 것 저서니 저서 주의가 쟁아 제제다 미코 정원한테 소셔주 정시 파나르데
1: 어디
0: tenzhen da re, ten tang nga rong sun da yi hua zi do le, ta tiling haa le, fu nu na le de le re, ta ten du sa de le, ta sun da yi na ya ka, ta jiao lang de le, nyong kwan da yi hua zi do, ten ca re che ba, ta le me pe ba, ta sun cing da yi na, cing ji jo le ke le, ten ten da yi na.
1: Re re re, qia na cong jing na ta shi zong yi jing na nga cu, ming kuri ka lam da, den zhi gong ne shong jun da yi cu ngan kri zong re mo, ta lam ma ne tong shong tong na ta nir mu yi shi zong yi ju. Tani qia yu sa ge, yang na qia qia tato xie gu nu ge, lam ji chap kong tani, charwa ra mu wa yi na no pa yi jing na da, chak lam gan ram jing na yi jing na yi, rida ga sa jing na da, ni mo shi zong kama ma yo ke, ndar ka yi na pandu cirong ge no pa ma tep ju, di ge den zhi ge song ju, ndar li ka zong re mo?
0: Re ge la.
1: Di na, ta qia cu, te lin ka zong qir ge, sa cik ndar ge, da gu nu ge nam kati su kong ni kong ge wa re.
0: Ta di na yi hua zi do ge la, ndar nga cu, te lin ha ge, tā gajā lēkū tā tēnā, gajā tōkū nē tēnā tēlī hā nē nā ngō mō nī pā, tē tā gajā lēkū, tā ngā tō tō nā tā gajā hō yu tō shī lē rā yu hua tō shī lē jī tōng nī jā jā shī tā yu lē rē.
1: Jī lē jī tōng nī jā jā chī?
0: Jī tōng nī jā jā shī tā yu lē rē.
1: Ō rē rē rē, dī wār gā lāmdā nē nā chī shū lē kā lē nā zgī mā gā chū yu rē? ཁྱི
0: तो चेंबुरा दे कोंजा ट्रप दो ता तनी हानि पालो तला तो छिया दे तलाई
1: मरे तनी वाने ने तो सोती कना योरी
0: तते कोंजा अपना रे कोंजा कोंजा ट्रप ला ततना तो छोना दे सेक दे ना ता तो छिया रे फदो कोंजा ट्रप ला ता सिंबा तो गो तने ड्रोपा तो मगा तता ती मा छो दे फद दे तंता ड्रोपा दे ला तन ता तो लु रा मोंबोंगा ᱛᱟᱛᱮ ᱯᱟᱛᱟ ᱱᱟᱥᱚ ᱪᱚᱞᱚᱠ ᱛᱟᱠᱚ ᱠᱚ ᱱᱚᱛᱚ ᱢᱩ ᱛᱟ ᱛᱟᱝ ᱱᱟᱥᱚ ᱥᱤᱞᱮᱨᱚ ᱛᱟᱝ ᱱᱟᱥᱚ ᱛᱚ ᱪᱷᱟᱱ ᱫᱟ ᱪᱚᱞᱚ ᱛᱮ ᱫᱟ ᱫᱮᱱᱡᱚ ᱛᱮ ᱚ ᱛᱚᱯᱚᱨᱚ
1: ᱨᱮᱢᱩ
0: ᱛᱟᱠᱚ ᱨᱮᱢᱮᱱ ᱠᱚ ᱱᱚ ᱛᱟ ᱛᱟ ᱱᱤ ᱡᱟᱡᱟ ᱛᱚ ᱛᱚ ᱢᱚᱢᱵᱚ ᱛᱚ ᱢᱚ ᱭᱮᱞᱮ ᱡᱮ
1: ᱛᱟᱛᱮ
0: ᱯᱟᱛᱟ ᱫᱚ ᱛᱟᱱᱟ ᱯᱟᱨᱟ ᱠᱚᱱᱡᱟ ᱛᱚ ᱯᱩᱞᱚ ᱛᱟ ᱦᱤᱱᱞᱮ ᱫᱚ ᱫᱚᱯᱟ ᱛᱮ ᱱᱚ ᱠᱚ ᱫᱟ ᱡᱟᱞᱩᱱ ᱫᱟ ᱤᱱᱟ ᱪᱚᱞᱚ ᱢᱮᱱ ᱠᱚ ᱠᱟᱞᱚ ᱢᱩ ᱛᱟᱱᱟ ᱢᱮᱱ ᱠᱚ ᱠᱚ ᱫᱚ ᱛᱮᱞᱟ ᱱᱤ ᱯᱟᱥᱤ ᱛᱟᱱᱟ ᱫᱮᱱᱡᱚ ᱛᱮ ᱱᱤ ᱯᱟ ᱛᱚ ᱢᱚ ᱜᱟ ᱛᱟᱱᱛᱟ ᱛᱮ ᱤᱱ ᱫᱮ ᱱᱟᱥᱚ ᱯᱷᱟᱱᱟ ᱞᱟ ᱫᱚ ᱫᱚᱯᱟ ᱫᱚ ᱦᱤᱵᱟ ᱛᱮ ᱞᱮ ᱛᱟᱱᱛᱟ ᱛᱮ ᱫᱮᱡᱚ ᱛᱟᱱᱟ ᱱᱟᱥᱚ ᱤᱱᱫᱤᱠᱟ ᱫᱟ ᱩᱞᱟᱝᱜᱟ ᱩᱞᱟᱝ ᱥᱟᱥᱚᱱ ᱫᱟ ᱞᱟ ᱛᱮ ᱥᱟᱫᱮ ᱛᱟᱱᱟ ᱛᱟ ᱡᱚᱫᱚ ᱛᱮ ᱡᱮᱢᱚ ᱛᱚ ᱢᱚ ᱜᱟ ᱡᱟ ᱜᱮ ᱫᱚ ᱛᱟ ᱛᱤᱝ ᱟ ᱢᱚ ᱡᱮ ᱡᱟ ᱫᱟ ᱛᱟ ᱥᱤᱭᱟᱝ ᱠᱷᱟ ᱣᱟ ᱛᱤᱱᱤ ᱫᱟ ᱡᱮᱢᱚ ᱛᱚ ᱢᱚ ᱛᱟᱱᱟ ᱥᱚ ᱡᱟᱠᱷᱟ ᱫᱟ ᱠᱷᱟᱛ ᱫᱟ ᱛᱚᱣᱟ ᱛᱮ ᱟᱡᱮ ᱫᱚ ᱛᱟ ᱡᱚᱫᱚ ᱥᱚ ᱥᱚ ᱛᱮ ᱟᱡᱮ ᱛᱚ ᱢᱚ ᱫᱚ ᱥᱮ ᱛᱟ ᱡᱚᱫᱚ ᱛᱮ ᱡᱮᱢᱚ ᱢᱚ ᱫᱟ ᱨᱮ ᱛᱟ ᱢᱚ ᱢᱚ ᱱᱤ ᱥᱟᱛᱮ ᱠᱚᱱ ᱥᱚ ᱛᱟ ᱡᱚᱢᱟ ᱠᱷᱟ ᱨᱚ ᱢᱚ ᱛᱮ ᱢᱮᱱ ᱠᱚ ᱛᱮ ᱫᱮ ᱫᱮ ᱡᱚ ᱥᱟ ᱫᱤ ᱛᱟᱱᱟ ᱥᱚ ᱛᱟᱱᱤ ᱛᱟᱨᱤ ᱦᱟᱞ ᱛᱟᱱ ᱡᱩ ᱛᱟᱱ ᱛᱟ ᱠᱚᱱ ᱡᱚ ᱛᱚ ᱯᱩᱞ ᱫᱚ ᱛᱟᱱ ᱦᱤᱢᱵᱟ ᱛᱚᱱ ᱨᱚ ᱯᱟᱱᱚ ᱞᱟ ᱠᱟᱫᱟ ᱡᱚ ᱛᱟ ᱠᱚᱱᱥᱚ ᱠᱟ ᱛᱟᱱᱚ ᱞᱩ ᱥᱚᱱ ᱫᱟ ᱤᱱᱟ ᱛᱟᱱ ᱛᱟ ᱫᱟᱯᱚ ᱡᱮ ᱜᱤ ᱯᱟ ᱛᱚ ᱛᱟᱱ ᱢᱮ ᱠᱚ ᱪᱚᱞᱚ ᱠᱟ ᱥᱚᱱᱟ ᱛᱟᱱ ᱢᱮ ᱠᱚ ᱛᱮ ᱱᱮ ᱥᱤ ᱯᱟ ᱛᱟ ᱠᱚᱨᱚ ᱠᱚ ᱤᱱᱟ ᱠᱚᱨᱚ ᱠᱟ ᱨᱚ ᱯᱟ ᱫᱟ ᱤᱱᱟ ᱛᱟᱱ ᱨᱚ ᱯᱟ ᱛᱮ ᱞᱮ ᱥᱨᱚ ᱜᱚ ᱢᱟ ᱛᱚ ᱛᱟᱱᱚ ᱞᱩ ᱥᱚ ᱞᱚ ᱛᱤᱱ ᱛᱟ ᱥᱚᱣᱟ ᱥᱤ ᱜᱨᱚ ᱜᱚ ᱛᱟ ᱠᱚᱱᱚ ᱫᱟ ᱤᱱᱟ ᱠᱚᱱᱚ ᱞᱚ ᱛᱟᱱ ᱱᱮ ᱥᱤ ᱤᱱ ᱯᱟ ᱛᱟᱱ ᱱᱟ ᱪᱚ ᱠᱚ ᱛᱟᱱ ᱨᱮ ᱡᱚ ᱛᱟ ᱠᱚᱱᱚ ᱞᱚ ᱛᱟᱠᱟᱨ ᱡᱤ ᱡᱚ ᱚᱢᱮᱱᱟ ᱛᱟ ᱛᱚᱱᱪᱚ ᱱᱚ ᱫᱚ ᱛᱮᱱ ᱨᱮ ᱡᱚ ᱞᱮᱠᱟ ᱛᱮ ᱢᱚᱫᱟ ᱠᱟ ᱡᱚ ᱦᱤᱞ ᱦᱤᱡᱮ ᱛᱮ ᱛᱚ ᱪᱷᱚ ᱫᱟ ᱪᱤᱱ ᱛᱟ ᱛᱮᱱ ᱡᱮ ᱞᱟ ᱤᱧ ᱛᱚ ᱥᱮ ᱞᱮᱠᱟ ᱠᱟ ᱪᱷᱮ ᱫᱟ ᱫᱮ ᱛᱚ ᱠᱚᱭ ᱡᱚ ᱛᱚ ᱯᱩᱱ ᱫᱚ ᱱᱟ ᱞᱟ ᱨᱤᱝᱜᱟ
2: ᱛᱟᱢ ᱛᱟᱝ ᱛᱟᱢ ᱥᱤᱱᱤ ᱥᱮᱢ ᱛᱟᱝ ᱥᱤᱢᱟ ᱵᱤᱪ ᱛᱩᱱ ᱛᱟᱝ ᱛᱩᱱ ᱜᱟᱞᱟᱝ ᱱᱤ ᱞᱤ ᱛᱟᱝ ᱞᱤ ᱜᱮᱵ ᱪᱷᱚ
0: ང ཚོ ལེགས་ཁོ་དེ་ད་ཉི་མ་ཅིལ་ད་དོང་ཚོ་དེ་ནོལ་ད་ག་སིན་ཅ་ཅེ་སོ་ཅིན་ད་ད་ག་སིན་ཅ་ཅེ་རོ་དེལ་ད་ན་ཁོ་ཚོ་ག་ད་ད་ག་དེ་ག་ད་མ་སིན་ད་དེ་ཁ་ཅེ་དོ་ཡ་མོ་ཏ་མོང་གི་ཁོ་ཚོ་ག་ད་ད་དེ་ཨོ་ཨོ་ཟོ་ཅེ་ལེ་མ་རེ་ད་ད་དེ་ཤེན་ན་ང་ཚོ་ཅ་ལ་དེ་ནུ་ཤེ་ཡིན་པ་ད་ཁོ་རོ་ཁོ་རོ་ཁོ་ལོ་ཇོ ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ

ཁྱི་ཡ་སུང་ཚ་གང་བུ་ཡ་མུང་གི་ངིན་ཅན་ཚ་ཡེ་མེ་མི་ཤི་གར་ཁྱི་ཡ་སུང་ཚ་གང་བུ་ནི་མ་གི་ཆ་རང་ཅན་གར་ཏ་ངིན་ཅན་ཚ་རེ་ཏོང་ཨ་རི་ཀོར་སུང་བར་ཝེ་ཅན་རེ་ཟ་མེན་དུ་ཁ་གང་ཏུ་ཤི་བ་ད་དུ་ཁོན་ད་ ཁྱི་ཡ་སུང་ཚ་གང་བུ་ནི་མ་གི་ཆ་རང་ཅན་གར་ཏ་ངིན་ཅན་ཚ་རེ་ཏོང་ཨ་རི་ཀོར་སུང་བར་ཝེ་ཅན་རེ་ཟ་མེན་དུ་ཁ་གང་ཏུ་ཤི་བ་ད་དུ་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་ད་ཁོན་
사자 뜨니 쪽도 나 사자 뜨 침무들에 쯔쯔래 저나 오조 확대세나 아 루지제 기통바 고가제 루지제 기통구나 아랑가 사자 뜨 아니 한숨 쪽화 아 이런 숨 쪽화 송샤 토메르 아랭고 토파이자 토파이나 토피 힐칸데 안데모아리가 나오네라 아니치 토파이 송아우 토파 송샤게 치게 토파 욘데카 토파 따테모 마네리 아나오카 디치추가 사우디리 히나 도나 송네 기스탕 로장 땅따 리 히니 치모 키레 양초 땅따 이카도 렘보치 땅따 다타카 만차게 샤파 모아우카 man chage shapa ge na de ke tera ta man chage shapa ge na ton san te ge u ko ton san ri ri lo ko ngi san so ne ta reng ge reng ge sa cha te ton san ti na ye yin gu ne ren zhe lu te mo de re a ti na zong yi ru ge a je zhong de gu no san de che mo de re na ku zu sa cha ge xie ce la a je zhong nan ji ge ma de ne a te ge mang sa de di wa ra mang ni ne ra mang ni ong zu ni ga zhen sa te mo de yin gu ke a ཁྱི་ན་ནེ་རེ་ཨ་ནི་ཅན་ཚ་ཚ་ཁ་ཡ་ནོ་སাচ্চ་ཏེལ་ཤང་ཚ་སང་ཁ་ཆེན་བོ་མོ་ཨ་ཐོང་གཏ་ཁ་ན་ང་ཨ་ཡ་དེ་བ་དུན་དེ་ཡི་ཅི་སུན་དབ་ཆེན་བོ་དུན་དེ་ཅི་ཁེ་དེ་དམ་བ་ང་གང་དོར་ཅི་དེ་ཁ་ཚང་གསེ་ཡི་ལ་མ་རེ་དེ་ཏ་ཐོང་ཡོང་རེ་སাচ্চ་ཏེ་ཁ་ཚང་ཐོང་སོ་ཨ་ནི་ཏེ་ནེ་ཡ་དེ་མ་སེ་ཤང་ཚ་སང་ཁ་ཡ་ས
ᱛᱮᱫᱚᱠᱚ ᱛᱤᱜᱤᱛᱟᱠᱟ ᱥᱟᱪᱟ ᱛᱤᱛᱢᱟᱨᱮ ᱦᱚᱸᱥᱚᱢ ᱥᱚᱠᱟᱥᱤᱱ ᱞᱮᱵᱤᱡᱮᱱ ᱡᱮ ᱥᱟᱪᱟ ᱭᱮᱱᱟ ᱡᱮ ᱛᱮ ᱛᱤᱢᱮ ᱥᱮᱠᱟ ᱥᱟᱪᱟ ᱡᱮᱡᱚᱱ ᱛᱱᱟ ᱪᱷᱤᱫᱤᱭᱚᱱᱟ ᱡᱩᱠᱪᱮᱢᱵᱟ ᱫᱮ ᱢᱚᱨᱚ ᱩᱪᱟ ᱛᱟᱢᱵᱟ
난조 라메체 즈 루타와 렌체 동 옌체크 드즈누와 중앙년에 신경근이가 상가 가냐마와 즈제 루타와 렌체 동 다자제 마라타 너무 시차 이시라서 화가 드즈누가 상가라 년설엔 큰거 난조와 토마근이가 상가 서마와 즈제 ते शर्मा तो न्यामान डोंखन बु न्यामा तो मारे शर्मा तो रे शर्मा गा न शर्मा न्या से लेंगो न्या न न्यामा न्या से लेंगो को ने ते न्या सरनिन ग छपे जु जु ग गाजक ग गुनिन जु ना तांगे छ कुनु दरे लोता रन छेन जों ओ लोता राजे मारवा ड्रोम छचाई छि गे लोतावा dhe tuk tsangma ngak sarma waz chiyu gunin chukna nanjo lame jik gunin chukna jishi gunin chukna ta lama yi shio tsinchik ji nga jinu sanga ka ngak sarma waz ji nga chala jinu nga ngak nyang ma waz zina yang dhatsik dhu nari ya dhatsik chadhu nari
啊,真是扎哩,真是扎哩的呀,我是个,啊,熊人,啊,熊人。这,有吃送的整个人啊,真的是。那这娘妈几夜几夜门,这是,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这不,这
리야 뜨모드르 아주 쳔바드노 띠르 도부터 강화까지 아 냠에 도콜 하지 어 키드 총어 남조르지 사자와 도부까지 그 선질 냠에 도콜 하지 던 조건으로 괜찮서 뭔 조건을 말해 다제 말아 다지 쯤말아 리와 조건을 말해 김 민족을 구가다 다제 말아라 지쯤말아 리와 민족을 냠에 도콜 하지는 조건을 ti jin tse chir na adan sa zong nu kagita jokun riya wajib adan sa zong nu adan sa la anyo nirmo ani che dan sa zira chi ji dan sa zira anyo nirre ti nangay ayigari yo tano magita si gu nirre nyame tokol haji tanga ta yika yo tanir chi ji dan sa ra yo nirre ta ani che dan sa ra yo nirre jitma la la ti yo nirmare dajama la ti yo nirmare ya chan kang yo nirre jiksara yonara, loba jiksara yonara, thangara yonara ta adansa she menare. Titaka ta rajar mawa ta malare wala adansa di ngimdano teka sunje la minchuknara. Sunje chi miwu zi jira, anyi zi jira. Rajar mawa malare wala anyi zi jira. Shwa kajika udo shakti sunje la kitu chungwa nanjo jiri, ka yinjo umbu re. Umbu, rik umbu re. wēng qī jiāngdō mē tēkā wēng bō wēng qī yāng yī kētāk tāmā rā tūn zhī dāng rōng wēng bō gō lō mā ngā jā tīk jā dā jāng tāng zhī kū kū mā sō tī yā jī dāng wā qī kū mā sō tī sī dā kū mā sō tī nā jī kētāng kā tā chū chū wā kā rāng zhī kā rāng sāng tēn lā mbā kū nā rāng sāng tēn lā mbā chī kēn bā kū wā shok nī dāng rōng kā kū dā mā sō tī mā sō lā dhūk chē nā lō tsā Nyama tanga lho tsa. Nyama lho li tera lho ma nga jatki jashchang juwe niwa ko. Tukki yonde yara kumpa lao tse. Tarung ko ma so tse ya. Ta jaka raha nari ya. Jaka raha yi ta ngaksar ma kata nginya na shi nara. Tita kata tungu wong chi la lha nara. Nyiwa nga nyama la lha nara. Ki du chungo ji to tmo tse. Tanto sashawa ra. Sashawa da ngu kandin joko nara. Sasha kanga nyong tangin joko nara. Shunga sachaga dansaga ngun zinju kong kongchok yowu ni yukunara. Erta kong kongchok yowu ga dansa go sacha gomba tezgira. Kaga dansa mahchangzir. Tita kata karo nansang ni yukunara. Kawo nansang kanga sacha kanga yungu ga shiga sone simu wa nyi toka jetsanga khsim. Dichu sabo nyanga karo nansang zita. Sacha kanga jetsanga shiga. Rogo pukwa wa nyi zinjiga nyanga sacha maruwa nam nyi. dhichu ngawu nyinga sacha kumma naam ngaa zi zhira. Tantro ta gheeden ba, ta ji lo zang tukhwa ra, ta shishye shiopa wa, shishye para shiopa, shishye di tangsan adansa kre yu ke me ke, dha shishye ke chi songwa wu ha tamba re, ha tamba re. Songsha ke chi ne, yin chi mo khere che paru ta shimba re, ti nyanlen ke tani songla ra, zhong tukka songno ma re, nyanlen je guni songno ra. Nga, nga, nga dhguno, nga ti chikha tsarcho kogo, parshin chak namba la tani, aranji chak dhangzi tsarcho pi, zhong zhiga ra. Tiga jinga ta, shishe pa dhina, shio pa ra ti ra. Shio pa, shio ka zhong da, uwa la qismi yo na ra. Pukshu che riga da, mukshu che riga da, ta yiga re, ha tamba ni jilya. ti ngā shīgī jīlī wūnir. Yāng wā rīngan dāni xīchū tūnir, ti mā shī lēdō kīsāng rā mō shū kī nāngā yuā mū rā, ti dhukū tīgī ti chikhē dā gu nir dhūnā, yīn chī mū khirī chī pārū tā shī mā chūndan dī mā, yā dōr jī chāng, mā shī lē chā dō mā kīchū sūn bū rā. Nī ngā nī jī zinir, khin tā nī jī zinir. Hā tāmbā jī dhū Tantro ta wumbu zhan tayang yu kata na. Ti me zaka kisanga lama ga nang nayang wumbu wa lama yu. Ta ga nga chi chi zang zanga lama ga nang nayang wumbu wa lama yu. Wumbu so wo chi zi taman diwi yalong chi bu. Nyang a chi zaga na. Ani rung
chimod ko sa cha adiwa ge ni na ni ro chimod ko ka ya ta cha cha chi ka zo ki ge ni ro chimod ni ni thong zo de ka ta sa cha ye tra ka ga ta ta na a dong ji ga ta ta na de a wo kha wa cha la si ga dong a ma wi wa dong a dong ga dong a dong ga dong de a ji chen ji yo de ti nang ge ji chen ji ge nang ge sa ba mu po dong ge je de mu po dong za lang ke se je ura mu po dong ge je na te ti la yang na si se ji che jo je yo de mu po dong la yang na si se ji che jo je xi ni jo je ge nang tan ge nang na ne ri di ri du ke na shen che ne ra shen che je ne ri xi wi ji che no ke zeng ge ri ne ri re a ne ri ang wa xie zhi shuo shi de a xie gu no sa jia de xuo shen ge jie wu ge xuo dong mo yang a ken zhe ge wo zu dong sheng ge shi chuan ge ken de ma ri ne yi shu ge sa jia ge ken de ma ri sheng sa ge sa jia de le ken di yu ge de le ka ma ta zhe ken zhe da sa nian zhe na de ni men zhen ge di de ge lu ji zhe hui jia zhe da zhe da zu ken ge jing ma da ken ge jing ma long dong de ge zhe da zu Se chunda yi shuwa gu mi nian sa bi nian sa yi gaya yo. Tung chu tu zu nu ta na ru tu la zhig tu. Tung chu ta sa ga ta ga de nge ge ra zhig ge. Kam tu ge rxin di. Je shu ku sa cha dhamu tumbu xin ge.